0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰদূষণ সৃষ্টি কৰা উদ্যোগ আৰু শিলৰ কুৱেৰী, ইটাভাটাৰ পৰা সেউজ কৰ সংগ্ৰহৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত, বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ আজি উপজাদিন, ৰাজ্যজুৰি সুধাকণ্ঠৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠানৰ আয়োজন, চৰকাৰী কাৰ্যালয়ত চলি থকা মধ্যভোগীৰাজ বন্ধ কৰাৰ বাবে অসম আৰক্ষীৰ বিশেষ শাখাৰ পৰ্টেল মুকলিৰ সিদ্ধান্ত, নগাঁও লোকসভাৰ উপ নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতে জিলাখনত নিৰ্বাচনী আচৰণ বিধি বলবৎ, আৰু 19 ছেপ্টেম্বৰৰ পৰা জাপানৰ আই চি নাগুয়াত চলিত বৰ্ষৰ এছিয়ান গেমছ। ৰাজ্য চৰকাৰে অসমৰ বিভিন্ন খণ্ডত সেউজ উপকৰ আৰোপৰ বাবে অসম সেউজ উপকৰ নীতি 2026ৰ পৰিকাঠামোত অনুমোদন জনাইছে। ইয়াৰ অধীনত শিলৰ কুৱেৰী, ইটাভাটা, আমদানি কৰা কাঠ আদিত সেউজ উপকৰ আৰোপৰ বাবে চৰকাৰে সিদ্ধান্ত লৈছে। দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে চলিত বৰ্ষৰ 1 নৱেম্বৰৰ পৰা 2027ৰ 13 জানুৱাৰীলৈ খেল মহাৰণ আৰু শিশু খেল মহাৰণ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তেওঁ জনোৱা মতে 12 বছৰ অনুৰ্ধৰ শিশুসকলৰ বাবে শৈশৱ ক্ৰীড়া সমাৰোহ অনুষ্ঠিত হ'ব। শৈশৱ ক্ৰীড়া সমাৰোহত 300 প্ৰতিশ্ৰুতি সম্পন্ন খেলুৱৈক চিনাক্ত কৰি তেওঁলোকৰ উৎকৰ্ষ সাধনৰ বাবে চৰকাৰে প্ৰশিক্ষণ আৰু সা সুবিধা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই প্ৰতিযোগিতাসমূহত চৰকাৰে এথলেটিকছ, যোগাসন, দবা, বক্সিং, একুৱাথলন, ফুটবল, ভলীবল আৰু সাঁতোৰ এই 8টা শাখা সামৰি লোৱাৰ সিদ্ধান্ত লৈছে। 2025-26 বৰ্ষৰ বাবে নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক চৰকাৰে বিনামূলীয়া চাইকেল বিতৰণৰ সিদ্ধান্ত লৈছে। ইয়াৰ বাবে 109 কোটি 38 লাখ টকাত কেবিনেটে অনুমোদন জনাইছে। পৰৱৰ্তী 2 লাখ চৰকাৰী নিযুক্তিৰ বাবে বৰ্তমানৰ কৰ্মচাৰীসকলৰ পদোন্নতিৰ বিষয়টো ৰাজ্য চৰকাৰে গুৰুত্ব সহকাৰে লৈ নিয়মিত পদোন্নতি দিয়াৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। চৰকাৰী কৰ্মচাৰীসকলৰ যোগ্যতা নিৰূপণকাৰী সেৱাৰ সময় 4 বছৰৰ পৰা 3 বছৰলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ অংশ হিচাপে অসম সচিবালয়ৰ কম্পিউটাৰ অপাৰেটৰ পদৰ পৰা কনিষ্ঠ প্ৰশাসনিক সহায়ক পদলৈ পদোন্নতিৰ বাবে প্ৰয়োজনীয় সেৱাকাল 4 বছৰৰ পৰা 3 বছৰলৈ হ্ৰাস কৰাত কেবিনেটে অনুমোদন জনাইছে।
1: 2 লাখ চৰকাৰী নিযুক্তিৰ বাবে অত্যন্ত প্ৰয়োজনীয় হৈছে পদোন্নতিটো যাতে নিয়মিত হ'ব পাৰে। আমাৰ অসম সচিবালয়ত বৰ্তমান কম্পিউটাৰ অপাৰেটৰসমূহ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট হ'বৰ কাৰণে 4 বছৰ চাকৰি কৰিব লাগে আৰু 4 বছৰ নোহোৱালৈকে তেওঁলোকে প্ৰমোশ্যন নাপায়। কিন্তু ইয়াক যদি আমি 3 বছৰলৈকে নমাই দিওঁ, প্ৰায় 300 ল'ৰা-ছোৱালীয়ে প্ৰমোশ্যন পাব। এটা প্ৰমোশ্যনৰ আনন্দ পাব, দ্বিতীয়টো এপইণ্টমেণ্ট লেভেল পৰ্যায়ত আৰু 300 অতিৰিক্ত পদ খালী হ'ব। সেই দৃষ্টিভংগীৰ পৰা ৰাজ্য চৰকাৰে আজি কোৱালিফাইং ছাৰ্ভিচ ফৰ দ্য পোষ্ট অব কম্পিউটাৰ অপাৰেটৰ টু জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট 4 বছৰৰ পৰিৱৰ্তে 3 বছৰলৈকে আমি হ্ৰাস কৰিছো।
0: আনহাতে সামৰিক বাহিনীত কৰ্মৰত অসমৰ যুৱক যুৱতীসকলৰ চাকৰিৰ সৰ্বোচ্চ সীমা 45 বছৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্তও কেবিনেটে গ্ৰহণ কৰে। কৰ আয়ুক্তালয়ৰ পুনৰ্গঠনতো কালি অনুষ্ঠিত কেবিনেটে অনুমোদন জনায়। ইয়াৰ অধীনত 157টা নতুন বিধিসন্মত বিষয়াৰ পদ আৰু 4টা তথ্য প্ৰযুক্তি বিষয়াৰ পদ সৃষ্টি কৰা হ'ব। জি এছ টি ব্যৱস্থাৰ সৈতে সংগতি ৰাখি বৰ্তমানৰ কাৰ্যকৰী জোনৰ সংখ্যা 10ৰ পৰা 11লৈ বৃদ্ধি কৰাৰ লগতে বৰ্তমানৰ পদসমূহৰ পুনৰ নামকৰণৰ ক্ষেত্ৰতো কেবিনেটে অনুমোদন জনায়। বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ আজি উপজাদিন। 1926 চনৰ আজিৰ দিনটোতে শদিয়াত জন্মগ্ৰহণ কৰা ভূপেন হাজৰিকা এগৰাকী গীতিকাৰ, কণ্ঠশিল্পী, সুৰকাৰ, সংগীত পৰিচালক, চলচ্চিত্ৰ নিৰ্মাতা, লেখক, সাংবাদিক আৰু ৰাজনীতিবিদ হিচাপে পৰিচিত আছিল। 2011 চনৰ 5 নৱেম্বৰত মৃত্যু হোৱা শিল্পীগৰাকীৰ এইবেলি জন্ম শতবৰ্ষ বছৰজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে।

0: আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গীত গোৱা শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ গীত, মাত তথা সৃষ্টিৰাজিক যুগ যুগ ধৰি চিৰ প্ৰবহমান কৰি ৰখাৰ বাবে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ৰূপায়িত শতবৰ্ষ উদযাপনৰ সামৰণি কাৰ্যসূচীত আজি জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুসৰি পুৱা 9:30 বজাত হ'বলগীয়া অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা বিশেষ অতিথি হিচাপে উপস্থিত থাকিব। বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে নিৰ্দিষ্ট বক্তা হিচাপে ভূপেন হাজৰিকাৰ বৰ্ণিল জীৱন আৰু বৈচিত্ৰ্যপূৰ্ণ অৱদান সন্দৰ্ভত আলোকপাত কৰিব। এই অনুষ্ঠানত মন্ত্ৰী বিমল বৰা, বিশ্বজিৎ দৈমাৰী, কৌশিক ৰায়, সুকান্ত বৰগোহাঁই, সাংসদ দিলীপ শইকীয়া আৰু বিজুলী কলিতা মেধি উপস্থিত থকাৰ কথা। সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ উপজা দিনৰ উলগ তথা শ্ৰদ্ধা জনাই সদৌ অসম ছাত্ৰ সন্থাই আজি বিয়লি 6 বজাত দীঘলী পুখুৰী পাৰত উদ্দীপনা শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰিব। পুৱা 10:30 বজাত দীঘলী পুখুৰী পাৰৰ ডঃ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিস্থলীত 100 গৰাকী লোকে মানুহে মানুহৰ বাবে গীতটি পৰিৱেশন কৰিব। শিল্পীগৰাকীৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান নতুন দিল্লীৰ ভাৰত মনোৰমত অনুষ্ঠিত হ'ব। আকাশবাণী গুৱাহাটী আৰু তেজপুৰ কেন্দ্ৰই শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত আজি তেজপুৰৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত সন্ধিয়া 6 বজাত সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধা জনাই গান তোমাৰেই গান শীৰ্ষক এখন সংগীতালেখ্য পৰিৱেশন কৰিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড় জিলাৰ টিংখাং সমজিলা প্ৰশাসনৰ উদ্যোগত আৰু ৰাজগড়ৰ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা অনুষ্ঠানত আজি শিল্পীগৰাকীৰ স্মৃতিত সমূহীয়া বন্তি প্ৰজ্বলন, মুকলি সভা, বঁটা বিতৰণী, সাংস্কৃতিক অনুষ্ঠান আদিৰ আয়োজন কৰা হৈছে। কামৰূপ জিলাৰ আমিনগাঁৱতো আজি ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ আয়োজন কৰা হৈছে। এই উদ্দেশ্যে আজি পুৱা আমিনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰা হয়। মহান শিল্পীগৰাকীৰ কালজয়ী গীত মানুহে মানুহৰ বাবে পৰিৱেশন কৰাৰ লগতে কেইবাটাও গীতেৰে শিল্পীগৰাকীৰ বিশাল সৃষ্টিৰাজিক শ্ৰদ্ধাৰে সোঁৱৰণ কৰা হয়। পাটাচাৰকুছিতো আজি ডঃ ভূপেন হাজৰিকাৰ জয়ন্তী বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হৈছে। সন্ধিয়া 7 বজাত হ'বলগীয়া সাংস্কৃতিক অনুষ্ঠানত ৰূপম ভূঞা আৰু বিদ্যাসাগৰে ডঃ হাজৰিকাৰ কেইবাটাও কালজয়ী গীত পৰিৱেশন কৰিব। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে উদ্বোধন কৰিবলগীয়া এই সাংস্কৃতিক অনুষ্ঠানত সংগীত শিল্পী সদানন্দ গগৈ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। গোৱালপাৰাতো আজি ডঃ ভূপেন হাজৰিকাৰ জয়ন্তী বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন থানাকে ধৰি চৰকাৰী কাৰ্যালয়ত চলি থকা মধ্যভোগীৰাজ বন্ধ কৰাৰ বাবে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন থানাত অভিযান চলাই আৰক্ষীয়ে 300 শতাধিক মধ্যভোগীক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ পাছত চৰকাৰে ৰাজ্যৰ বিভিন্ন চৰকাৰী কাৰ্যালয়ত অভিযান চলোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি এখন সংবাদমেলত এই সিদ্ধান্তৰ কথা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীয়ে সদৰী কৰা মতে বিভিন্ন চৰকাৰী বিভাগৰ কাৰ্যালয়ত থকা মধ্যভোগী তথা সাধাৰণ নাগৰিকে নিজেই চৰকাৰক দাখিল কৰিব পাৰিব। ইয়াৰ বাবে অসম আৰক্ষীৰ বিশেষ শাখাই অতি সোনকালে এটা পৰ্টেল মুকলি কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰীয়ে কয়। এই পৰ্টেলৰ জৰিয়তে জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়, পেঞ্চন কাৰ্যালয়, অসম সচিবালয়ৰ বিভিন্ন বিভাগৰ সঞ্চালকালয়, খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় আদিত থকা মধ্যভোগীৰ তথ্য জনসাধাৰণে চৰকাৰক দাখিল কৰিব পাৰিব। মধ্যভোগীৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে 2022 চনত ৰাজ্যৰ থানাবোৰত থকা মধ্যভোগীৰ বিৰুদ্ধে আৰক্ষীয়ে প্ৰথম ধাৰাবাহিকভাৱে অভিযান চলাইছিল। সেই অভিযানত প্ৰায় 200 মধ্যভোগীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীৰ এই অভিযানৰ পাছত মধ্যভোগীৰ দপদপনি কিছু কমিছিল যদিও শেহতীয়াকৈ পুনৰ মধ্যভোগীৰাজে গা কৰি উঠিছে, যাৰ বাবে চৰকাৰে কঠোৰ সিদ্ধান্ত লোৱা বুলি মুখ্যমন্ত্ৰীয়ে কয়।
1: 2022 চনত আমি প্ৰথম 200 জন এনেকে থানাত দালালি কৰা বা FIR ৰাইটিং কৰা এনেকুৱা ব্যক্তিক আমি গ্ৰেপ্তাৰ কৰিছিলো। 2 বছৰমান নাছিলে, কিন্তু তাৰ পিছত ইলেকশ্যনৰ এবছৰ আগৰ পৰা এই ব্যৱস্থাটো আৰু গা কৰি উঠিলে। এইবাৰ 410 জন থানা পৰ্যায়ত সক্ৰিয় হৈ থকা দালালৰ বিষয়ে বা মধ্যভোগীৰ বিষয়ে আমি জানিব পাৰিলোঁ।
0: নিৰ্বাচন আয়োগে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছত জিলাখনত তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ কালিৰে পৰা নিৰ্বাচনী আচৰণ বিধি প্ৰযোজ্য হৈছে। জিলাখনৰ নৱনিযুক্ত আয়ুক্ত আৰণ্যক শইকীয়াই কালি এখন সংবাদমেলত এই কথা ঘোষণা কৰে। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত সংবাদমেলখনত তেওঁ কয় যে নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰা অনুসৰি অহা 16 ছেপ্টেম্বৰত মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন, 17 ছেপ্টেম্বৰ মনোনয়ন পত্ৰ পৰীক্ষা কৰাৰ দিন আৰু 19 ছেপ্টেম্বৰ মনোনয়ন মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। অহা 6 অক্টোবৰত ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ লগতে 9 অক্টোবৰত ভোটগণনা কৰা হ'ব। আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি জিলাখনৰ উপ নিৰ্বাচনত প্ৰায় 19,07,209 ভোটাৰে নিজৰ ভোটৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব। নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত নগাঁও জিলাৰ বিধানসভা সমষ্টিকেইটা হৈছে ঢিং, ৰূপহীহাট, চামগুৰি, ৰহা, নগাঁও আৰু বটদ্ৰৱা সমষ্টি। আনহাতে মৰিগাঁও জিলাৰ অন্তৰ্গত বিধানসভা সমষ্টিকেইটা হৈছে লাহৰিঘাট, জাগীৰোড আৰু মৰিগাঁও বিধানসভা সমষ্টি। নগাঁও জিলাৰ 5টা বিধানসভা সমষ্টিৰ বাবে নগাঁও চহৰত থকা নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় আৰু দশন উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ নিৰ্বাচনৰ সা সামগ্ৰী বিতৰণ, ষ্ট্ৰংৰুম স্থাপন কৰাৰ উপৰি দুয়োখন বিদ্যালয়তে ভোটগণনা প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব। নগাঁও লোকসভাৰ উপ নিৰ্বাচন সন্দৰ্ভত আয়ুক্ত আৰণ্যক শইকীয়াই এইদৰে কয়।
2: প্ৰেছ নোটটো ৰিলিজ হৈছে আমাৰ ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা। এতিয়াৰ পৰা আমাৰ ইয়াতে MCC অৰ্থাৎ মডেল কোড অফ কণ্ডাক্ট লাগু হৈছে। এই অলপ আগতে আমি আমাৰ MCCৰ যিবিলাক টীম আছে, যিবিলাকে মডেল কোড অফ কণ্ডাক্ট এনফৰ্চ কৰে, আমি নটিফাই কৰিছোঁ আৰু অতি শীঘ্ৰে তেওঁলোক এতিয়া যিখিনি কৰণীয় আছে তেওঁলোকে গ্ৰাউণ্ডত গৈ নিজৰ কৰ্তব্যখিনি পালন কৰিব। আমি চৰকাৰী আমাৰ যিসকল বিষয়ববীয়া আছে বা বিভিন্ন বিভাগৰ মুৰব্বী আছে তেওঁলোককো ইতিমধ্যে MCCৰ বিষয়ে আৰু প্ৰেছ নোটৰ বিষয়ে আমি জনাইছোঁ আৰু তেওঁলোকৰ যিখিনি যাৱতীয় কৰণীয় আছে সেইখিনিও আমি তেওঁলোকক ইতিমধ্যে জনাইছোঁ।
0: জাপানৰ আইচি নায়োগাত 19 ছেপ্টেম্বৰৰ পৰা 4 অক্টোবৰলৈ এছিয়ান গেমছ 2026 অনুষ্ঠিত হ'ব। অৱশ্যে মুকলি অনুষ্ঠানৰ 9 দিন পূৰ্বে অৰ্থাৎ 10 ছেপ্টেম্বৰৰ পৰা খেল আৰম্ভ হোৱাৰ কথা। 17 ছেপ্টেম্বৰত টেগ বলৰ জৰিয়তে ভাৰতৰ অভিযান আৰম্ভ হোৱাৰ বিপৰীতে 18 ছেপ্টেম্বৰত ভাৰতীয় মহিলা ক্ৰিকেট দলে জাপানৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত আৰম্ভণি কৰিব। ভাৰতে ক্ৰিকেট আৰু কাবাডীত পুৰুষ আৰু মহিলা উভয় দলৰ খিতাপ দখল কৰাৰ চেষ্টা চলাব। বিপৰীতে হকীত ভাৰতীয় পুৰুষৰ দলটোৱেও ডিফেণ্ডিং চেম্পিয়ন হিচাপে প্ৰৱেশ কৰিব। 20 ছেপ্টেম্বৰৰ পৰা ইছিনোমিয়া চিটি মিউনিচিপালিটিৰ জিমনেছিয়ামত বেডমিণ্টনত দুবাৰৰ অলিম্পিক পদক বিজয়ী PV সিন্ধুৱে খেলিব। অলিম্পিক পদক বিজয়ী মীৰাবাই চানুৱে ভাৰতৰ 5-জনীয়া ভাৰোত্তোলন দলৰ নেতৃত্ব দিব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মনজিৎ গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
3: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত ৰাজ্য জোকাৰি যোৱা গুৱাহাটীৰ বেলতলাৰ ৰিয়া তালুকদাৰ হত্যাকাণ্ডৰ বাতৰিটোৱে ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। গুৱাহাটীৰ বেলতলাৰ বশিষ্ঠপুৰত 25 বছৰীয়া ৰিয়া তালুকদাৰক স্বামী ৰামানুজ গোস্বামীয়ে অতি নিসংসতাৰে হত্যা কৰে। ঘৰৰ ভিতৰৰ পৰা দুৰ্গন্ধ ওলোৱাত প্ৰতিবেশী আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ৰিয়াৰ আংশিক পচি যোৱা মৃতদেহ উদ্ধাৰ কৰে। আমাৰ অসম, দৈনিক অগ্ৰদূত, অসমীয়া খবৰ কাকতকে ধৰি আটাইকেইখন বাতৰিতে এই খবৰটোৱে শিৰোনাম দখল কৰিছে। কালি গুৱাহাটীৰ কাহিলিপাৰাস্থিত প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ সন্মুখত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত হাজাৰ হাজাৰ প্ৰাথমিক শিক্ষকে এক বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। SRD শিক্ষকসকলক SNS স্পৰ্শ মডিউলৰ পদ্ধতিৰে দৰমহা দিয়াৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰাৰ পাছত সঞ্চালকালয়ে বিষয়টো শীঘ্ৰেই নিষ্পত্তি কৰাৰ আশ্বাস প্ৰদান কৰিছে। অসমীয়া প্ৰতিদিন কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰা এই খবৰটোৰ শিৰোনাম বিক্ষুব্ধ শিক্ষকৰ গৰ্জনত কপিল কাহিলিপাৰা। মধ্যভোগী আৰু প্ৰবঞ্চকৰ দৌৰাত্ম বন্ধ কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ অভিযানৰ ঘোষণা কৰিছে। শেহতীয়া কেবিনেট বৈঠকৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰে যে সাধাৰণ জনতাই যাতে কোনো অসুবিধা নোপোৱাকৈ পোনপটীয়াকৈ মধ্যভোগীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিব পাৰে তাৰ বাবে অসম আৰক্ষীৰ স্পেচিয়েল ব্ৰাঞ্চৰ তত্বাৱধানত এটা নতুন নিৰ্ধাৰিত পৰ্টেল মুকলি কৰা হ'ব। নিয়মীয়া বাৰ্তা কাকতত প্ৰথম পৃষ্ঠাত এই বাতৰিটো প্ৰকাশ কৰা হৈছে। দি আছাম ট্ৰিবিউন কাকততো বাতৰিটোৱে শিৰোনাম দখল কৰিছে। উপ ৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণনে কালি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উন্নয়ন বাবে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা বাতৰিটো দি চেণ্টিনেল কাকতত প্ৰকাশ কৰা হৈছে। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰি মাজলৈ।
0: ধন্যবাদ মনজিত। বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰদূষণ সৃষ্টি কৰা উদ্যোগ আৰু শিলৰ কুঁৱেৰী ইটাভাটাৰ পৰা সেউজকৰ সংগ্ৰহৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত। বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ আজি উপজাদিন। ৰাজ্যজুৰি সুধাকণ্ঠৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠানৰ আয়োজন। চৰকাৰী কাৰ্যালয়ত চলি থকা মধ্যভোগীৰাজ বন্ধ কৰাৰ বাবে অসম আৰক্ষীৰ বিশেষ শাখাৰ পৰ্টেল মুকলিৰ সিদ্ধান্ত। নগাঁও লোকসভাৰ উপনিৰ্বাচনৰ দিন ঘোষণাৰ পাছতে জিলাখনত নিৰ্বাচনী আচৰণ বিধি বলবৎ আৰু 19 ছেপ্টেম্বৰৰ পৰা জাপানৰ আইচি নাগোয়াত চলিত বৰ্ষৰ এছিয়ান গেমছ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ডঃ ভূপেন হাজৰিকাৰ কৰ্মৰাজী সংৰক্ষণৰ বাবে 35,37,00,000 টকা ব্যয়ৰ লক্ষ্যৰে কলাক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ এটা সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন, 29 নৱেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত সুধাকণ্ঠৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান, নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে কাইলৈ নিৰ্বাচনী অধিসূচনা জাৰি কৰা হ'ব বুলি ৰাজ্যিক মুখ্য নিৰ্বাচন বিষয়াৰ প্ৰকাশ, অহা বছৰৰ পৰা কৃষকসকলক ব্যাপক হাৰত অগৰৰ পুলি বিতৰণ কৰা হ'ব বুলি কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাৰ মন্তব্য, আৰু চলিত বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ফেব্ৰুৱাৰীত অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে ভাস্বতী চক্ৰৱৰ্তী। এতিয়া শুনক বিতং বাতৰি। গীতৰ হেজাৰ শ্ৰোতাৰ বাবে আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান গোৱা বিশ্ববন্দিত শিল্পী ডঃ ভূপেন হাজৰিকাৰ জয়ন্তী উপলক্ষে আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হয়। প্ৰীতি দিগ্বলয়ত গতিশীল গীত গাই মানুহৰ মনত নতুন সাহৰ সঞ্চাৰ কৰা, গীতেৰে সমাজত মানৱতা আৰু সমন্বয়ৰ বাৰ্তা বিলাই বিশ্বৰ বুকুত উজ্জ্বল নিদৰ্শন ৰাখি যোৱা গণশিল্পীগৰাকীৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠান আজি বিভিন্ন অঞ্চলত শ্ৰদ্ধাৰে আয়োজন কৰা হয়।

0: 1926 চনৰ আজিৰ দিনটোতে শদিয়াত জন্মগ্ৰহণ কৰা ভূপেন হাজৰিকা এগৰাকী গীতিকাৰ, কণ্ঠশিল্পী, সুৰকাৰ, সংগীত পৰিচালক, চলচ্চিত্ৰ নিৰ্মাতা, লেখক, সাংবাদিক আৰু ৰাজনীতিবিদ হিচাপে সুপৰিচিত আছিল। 2011 চনৰ 5 নৱেম্বৰত মৃত্যু হোৱা শিল্পীগৰাকীৰ এইবেলি জন্ম শতবৰ্ষ বছৰজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ গীত, মাত তথা সৃষ্টিৰাজিক ধৰি ৰখাৰ প্ৰয়াসেৰে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ৰূপায়িত শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠানৰ অংশ হিচাপে আজি জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ স্বনামধন্য শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পাছতে 100গৰাকী শিল্পীয়ে বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে শীৰ্ষক গীতটি
1: পৰিৱেশন নিশব্দে নীৰৱে বুঢ়ালুই তুমি বুঢ়ালুই বোৱা কিয়।
0: মুখ্যমন্ত্ৰী ডঃ শৰ্মাই শিল্পীগৰাকীৰ জীৱন, কৰ্ম আৰু চিন্তাক নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ বাবে ইনষ্টা ৰীল প্ৰতিযোগিতাও আজি মুকলি কৰে। এই অনুষ্ঠানতে ভূপেন হাজৰিকাৰ সৃষ্টি কৰ্মৰাজি সংৰক্ষণ কৰি নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ মানসেৰে মুখ্যমন্ত্ৰীয়ে 35,37,00,000 টকা ব্যয় সাপেক্ষে এটা সংগ্ৰহালয়ৰ আধাৰশিলা ভাৰ্চুৱেল মাধ্যমেৰে স্থাপন কৰে। সংগ্ৰহালয় নিৰ্মাণৰ বাবে উত্তৰ পূব পৰিষদে 14 কোটি টকা অনুদান আগবঢ়োৱা বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। সামাজিক মাধ্যমৰ প্ৰসাৰ নোহোৱা সময়তে সুধাকণ্ঠৰ গীতে অসম তথা ভাৰততে নহয় সমগ্ৰ বিশ্বৰ অগণন লোকক মুগ্ধ কৰিছিল বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
2: ডঃ ভূপেন হাজৰিকাৰ জন্ম সামাজিক মাধ্যমৰ সময়ছোৱাত হোৱা নাছিল। ডঃ ভূপেন হাজৰিকাৰ অনুষ্ঠান আমি ফেচবুক, ইনষ্টাগ্ৰামত দেখা নাছিলো। যি সময়ত তেখেতে সৃষ্টি আৰম্ভ কৰিছিল, সৃষ্টিক এক অনন্য পৰ্যায়লৈ লৈ গৈছিল, সেই সময়ত চলচ্চিত্ৰ সীমিত আছিল, আন মাধ্যমবিলাক, আনকি দূৰদৰ্শন, দৃশ্য শ্ৰাব্য মাধ্যমো সীমিত আছিল। সেই সময়ত টেপ ৰেকৰ্ডাৰ আৰু গ্ৰামোফোনৰ জৰিয়তে গান শুনা আদ্যবন্ত অসমীয়াৰ সম্পদ আছিল। কিন্তু তাৰ মাজতো ডক্টৰ ভূপেন হাজৰিকাৰ গীত আদ্যবন্তৰ মাজত সীমাবদ্ধ হৈ থকা নাছিল। তেখেতৰ গানে অসমৰ প্ৰতিজন মানুহৰ হৃদয়ক স্পৰ্শ কৰিছিল।
0: শিল্পীগৰাকীৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান 29 নৱেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।
2: অহা 29 নৱেম্বৰ তাৰিখে নতুন দিল্লীত আমি ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰিম। ভাৰত মণ্ডপমত এই সামৰণি অনুষ্ঠান অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ডক্টৰ ভূপেন হাজৰিকাৰ সামৰণি, জন্ম শতবাৰ্ষিকীৰ সামৰণি উৎসৱত উপস্থিত থকাৰ বিষয়েও তেখেতে তেখেতৰ আগ্ৰহ আমাক জনাইছে আৰু নিশ্চিতভাৱে আমি ভাৰতৰ ৰাজধানীত সমগ্ৰ দেশৰ সন্মুখত ডক্টৰ ভূপেন হাজৰিকাক আকৌ এবাৰ লৈ যোৱাৰ বাবে এটা নতুন সুযোগ আমি লাভ কৰিম। এই অনুষ্ঠানটো উদযাপনৰ ক্ষেত্ৰত মই সকলো অসমবাসী ৰাইজৰ সহযোগিতা বিনম্ৰতাৰে সৈতে কামনা কৰিছো।
0: সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ উপজাদিনৰ উলগ তথা শ্ৰদ্ধা জনাই সদৌসম ছাত্ৰ সন্থাই দীঘলীপুখুৰী পাৰত বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ডঃ হাজৰিকাৰ স্মৃতিত গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। গীতৰ মাজেৰে দেশ আৰু সমাজ গঢ়াৰ বাবে সকলোৱে সংকল্প ল'ব লাগিব বুলি তেওঁ মত প্ৰকাশ কৰে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰতো আজি এই উপলক্ষে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হয়। আজি সন্ধিয়া 6 বজাত দীঘলী পুখুৰী পাৰত ছাত্ৰ সন্থাৰ উদ্যোগত উদ্দীপনা শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন স্থানত আজি ডঃ ভূপেন হাজৰিকাৰ জয়ন্তী উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। অসম সাহিত্য সভাৰ উদ্যোগত যোৰহাট সাহিত্য সভা আৰু লিচুবাৰী শাখা সাহিত্য সভাৰ সহযোগত ৰাধাকান্ত সন্দিকৈ ভৱনত আজি কিংবদন্তী শিল্পীগৰাকীৰ শতবৰ্ষৰ শ্ৰদ্ধাৰ্থ অনুষ্ঠানৰ আয়োজন কৰা হয়। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ সমজিলা আয়ুক্তৰ কাৰ্যালয়ত আজি আয়োজিত কাৰ্যসূচীত বিশ্ব বৰেণ্য শিল্পীগৰাকীৰ কালজয়ী সৃষ্টি, মানৱতাবাদী আৰু সমাজ সংস্কৃতিৰ প্ৰতি অৱদানক স্মৰণ কৰা হয়। দৰং জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত কাৰ্যসূচীত আজি মন্ত্ৰী নীলিমা দেৱীৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ লয়। লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত ত্যাগ ক্ষেত্ৰত সুধাকণ্ঠৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠান উপলক্ষে আজি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। একেদৰে মাজুলী জিলাত শিল্পীগৰাকীৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠান উপলক্ষে বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হয়। বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত শিল্পীগৰাকীৰ জন্ম শতবাৰ্ষিকী পালন কৰা হয়। অনুষ্ঠানত শিল্পীগৰাকীৰ কালজয়ী গীতৰ জৰিয়তে অসমীয়া সংস্কৃতি তথা সংগীত জগতলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে আলোকপাত কৰা হয়। অনুষ্ঠানত শিল্পীগৰাকীৰ বিভিন্ন যুগজয়ী গীত পৰিৱেশন কৰা হয়।

0: পুরীতে এক গভীর আস্থার গান।
1: শ্রোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ভাস্বতী চক্ৰৱৰ্তীৰ পৰা।
2: অহা 6 অক্টোবৰত হ'বলগীয়া নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে কাইলৈ নিৰ্বাচনী অধিসূচনা জাৰি কৰা হ'ব। ৰাজ্যিক মুখ্য নিৰ্বাচন বিষয়া অনুৰাগ গোৱেলে এই সন্দৰ্ভত তথ্য প্ৰকাশ কৰি কয় যে উপ নিৰ্বাচনৰ বাবে সমষ্টিটোত 2330টা ভোটগ্ৰহণ কেন্দ্ৰ সাজু কৰি তোলা হৈছে। অহা 15 ছেপ্টেম্বৰত পলিং প্ৰিজাইডিং বিষয়াসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হ'ব বুলি তেওঁ কয়।
3: অসমত আপোনাক জানে যেনেকৈ লগাওঁ যে লোকসভা সমষ্টিত উপ নিৰ্বাচন উপস্থিত হ'ব। 6 অক্টোবৰ দিনটো নিৰ্ধাৰিত কৰা হৈছে। অহাকালি নটিফিকেশ্যনটো কমিশ্যন পৰা ওলাব আৰু আমিও ইয়াত আমাৰ আসাম গেজেটৰ নটিফিকেশ্যন ওলাম। ৰিটাৰ্ণিং অফিচাৰ আমাৰ নগাঁও ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰ হ'ব আৰু 16 তাৰিখ লৈ নমিনেশ্যন দিয়াৰ অন্তিম তাৰিখ আৰু 17 তাৰিখ স্ক্ৰুটিনি আৰু 19 তাৰিখে আমাৰ বিদ্যালয়ৰ দিন আছে। তাৰপিছত মানে আমি যদিও ইলেকশ্যনটো এনাউন্স যোৱাকালি হৈছে, আমি অলৰেডি দুমাহ পৰা আমাৰ প্ৰেপাৰেশ্যনটো কৰি আছো। আমাৰ যে FLC ফাৰ্ষ্ট লেভেল চেকিং অফ ভোটিং মেচিনছ, আমাৰ লাষ্ট এছেম্বলি ইলেকশ্যন হোৱাৰ 45 দিন পাৰ হোৱাৰ পিছত আমি ফাৰ্ষ্ট লেভেল চেকিং অফ ভোটিং মেচিন 2টা ডিষ্ট্ৰিক্টতে শেষ কৰি লৈছো। তাতে আমাৰ ECL পৰা ইঞ্জিনিয়াৰ আহিছিলে আৰু প্ৰত্যেক স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলৰ ৰিপ্ৰেজেণ্টেটিভ সেই প্ৰক্ৰিয়াত যোগদান দিছিলে আৰু ভিডিঅ'গ্ৰাফটো কৰা হৈছে।
2: নিৰ্বাচনীয়ে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতে জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি গ্ৰহণ কৰিছে। উপ নিৰ্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ লগতে নিৰ্বাচনী ব্যৱস্থাপনাৰ বিভিন্ন দিশ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে আজি মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। জিলা আয়ুক্তগৰাকীয়ে সভাত নিৰ্বাচনৰ সৈতে জড়িত সকলো বিভাগৰ বিষয়াক নিৰ্বাচনী আচৰণ বিধি কঠোৰভাৱে পালন আৰু বলবৎ কৰাৰ ক্ষেত্ৰত দায়িত্বশীল ভূমিকা পালন কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ নিৰ্বাচনী প্ৰক্ৰিয়া যাতে স্বচ্ছ শান্তিপূৰ্ণ হয় তাৰ বাবে সকলো বিভাগকে সমন্বয়ৰে কাম কৰিবলৈ সভাত পৰামৰ্শ আগবঢ়ায়। ভোটগ্ৰহণৰ দিনটোৰ পূৰ্বে ভোটগ্ৰহণ কেন্দ্ৰসমূহত প্ৰয়োজনীয় সা সুবিধা, নিৰাপত্তা আৰু অন্যান্য আনুষংগিক ব্যৱস্থা নিশ্চিত কৰাৰ লগতে নিৰ্বাচনৰ প্ৰতিটো পৰ্যায় সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সংশ্লিষ্ট বিষয়াসকলক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা আয়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে। উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কলিয়াবৰ আৰু বৰহমপুৰক সামৰি সমগ্ৰ নগাঁও জিলাত জনপ্ৰতিনিধিত্ব আইনৰ ধাৰা 127ৰ অধীনত জিলা আয়ুক্ত আৰণ্যক শইকীয়াই নিৰ্বাচন সংক্ৰান্তীয় যিকোনো প্ৰচাৰ পত্ৰ ছপোৱাৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনা অনুসৰি প্ৰতিখন প্ৰচাৰ পত্ৰত প্ৰকাশক আৰু মুদ্ৰকৰ নাম উল্লেখ থাকিব লাগিব। অকৰ্তৃত্বশীলভাৱে আৰু আপত্তিজনক বিষয়ত কোনো প্ৰচাৰ ছপাব আৰু বিতৰণ কৰিব নোৱাৰিব। ছপাশালসমূহে সকলো ৰাজনৈতিক পত্ৰ, পোষ্টাৰ আদি ছপাৰ তথ্য পঞ্জীয়ন বহীত লিখি ৰাখিব লাগিব। ইয়াৰ লগতে জিলাখনত অসামৰিক ব্যক্তিৰ হাতত থকা অনুজ্ঞাপত্ৰপ্ৰাপ্ত সকলো আগ্নেয়াস্ত্ৰ সংশ্লিষ্ট থানাত তাৎক্ষণিকভাৱে জমা দিবলৈ নিৰ্দেশ দিয়া হৈছে। উপ নিৰ্বাচন উপলক্ষে প্ৰশাসনে 24 ঘণ্টাই কাৰ্যক্ষম হৈ থকাকৈ এটা নিয়ন্ত্ৰণ কক্ষও স্থাপন কৰিছে। উল্লেখযোগ্য যে উপ নিৰ্বাচনত প্ৰায় 19,07,209 ভোটাৰে নিজৰ ভোটৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব। নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত নগাঁও জিলাৰ বিধানসভা সমষ্টিকেইটা হৈছে ঢিং, ৰূপহীঘাট, চামগুৰি, ৰহা আৰু নগাঁও বটদ্ৰৱা সমষ্টি। আনহাতে মৰিগাঁও জিলাৰ অন্তৰ্গত বিধানসভা সমষ্টিকেইটা হৈছে লাহৰীঘাট, জাকিৰোড আৰু মৰিগাঁও বিধানসভা সমষ্টি। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই আজি নলবাৰী জিলাৰ বনগাঁৱত জিলা কৃষি বিভাগৰ জ্ঞান কেন্দ্ৰ আৰু প্ৰশিক্ষণ ভৱন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। কৃষি বিভাগৰ বিষয়াসকলে এই জ্ঞান কেন্দ্ৰটোত কৃষকসকলৰ সৈতে মিলিত হৈ কৃষি সম্পৰ্কীয় বিভিন্ন দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। কৃষকসকলৰ কাৰিকৰী জ্ঞান আৰু দক্ষতা আহৰণত এই কেন্দ্ৰটো যথেষ্ট সহায়ক হোৱাৰ লগতে কৃষি উৎপাদন বৃদ্ধিতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে অহা বছৰৰ পৰা চৰকাৰে ব্যাপক হাৰত অগৰৰ পুলি বিতৰণ কৰি ৰাজ্যখনত অগৰৰ খেতিত গুৰুত্ব আৰোপ কৰিব। বৰ্তমান সময়ত গোলাঘাট, যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাত এই খেতি কৰি থকা হৈছে যদিও ৰাজ্যখনত সকলো জিলা এই খেতিৰ বাবে উপযুক্ত বুলি তেওঁ মন্তব্য কৰে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উজনিত বানৰ ফলত হোৱা ক্ষয় ক্ষতি আৰু লোকপিয়লৰ কাম কাজৰ পৰিপ্ৰেক্ষিতত চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ফেব্ৰুৱাৰীত অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে আজি জাৰি কৰা জাননী অনুসৰি ৰাজ্যৰ বিদ্যালয়সমূহত অহা বছৰৰ 22 ফেব্ৰুৱাৰীলৈকে 10ম শ্ৰেণী আৰু 8 মাৰ্চলৈ 12ম শ্ৰেণীৰ পাঠদান অব্যাহত থাকিব। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সূচী সম্পৰ্কে পৰৱৰ্তী সময়ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি পৰিষদে প্ৰকাশ কৰিছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত প্ৰৱাসী অসমীয়াৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। আজি ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত সাক্ষ্য দিয়ে। এই সাক্ষ্য প্ৰদানৰ সময়ত অভিযুক্ত শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ অধিবক্তাই তেওঁক জেৰা কৰে। অৱশ্যে বাকীসকলৰ অভিযুক্তৰ অধিবক্তাৰ দ্বাৰা জেৰা সম্পূৰ্ণ নোহোৱাত আদালতে তেওঁক কাইলৈ পুনৰ হাজিৰ হবলৈ নিৰ্দেশ দিছে। অৰুণিমা গোস্বামীৰ পৰা
1: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি তামোলপুৰ জিলাৰ চেচাপানীত বিটিচিৰ উপাধ্যক্ষ প্ৰয়াত বিজিত গৌৰা নাৰ্জাৰীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে। তেওঁ নেতাগৰাকীৰ স্মৃতিসৌধত পুষ্পাঞ্জলি অৰ্পণ কৰাৰ লগতে বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে। ইয়াৰ পাছত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰয়াত নাৰ্জাৰীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি পৰিয়ালবৰ্গৰ সৈতে মত বিনিময় কৰে। মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগে আজি চিৰাঙৰ জিলা আয়ুক্ত কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠকত অংশ লয়। জিলাখনত নিৰ্মীয়মান অৱস্থাত থকা শতাধিক অংগনবাড়ী কেন্দ্ৰৰ নিৰ্মাণ কাৰ্য শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ তেওঁ বৈঠকত সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে। জিলাখনত শিক্ষাৰ হাৰ কম হৈ থকাৰ বাবে অংগনবাড়ী কেন্দ্ৰসমূহ শীঘ্ৰে মুকলি কৰি দিয়াৰ ক্ষেত্ৰতো তেওঁ গুৰুত্ব দিয়ে। মন্ত্ৰীগৰাকীয়ে বৈঠকত মহিলা আৰু শিশুৰ সুৰক্ষা নিশ্চিত কৰা, নাৰীজনিত অপৰাধ ৰোধৰ লগতে বাল্য বিবাহৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনক আহ্বান জনায়। সৰ্পদংশনৰ চিকিৎসাৰ ক্ষেত্ৰত চৰাইদেউ জিলা স্বাস্থ্য বিভাগে প্ৰশংসনীয় সফলতা লাভ কৰিছে। জিলা স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি চলিত বছৰৰ আগষ্টলৈকে জিলাখনত সৰ্পদংশনৰ বলি হৈ চিকিৎসাধীন হোৱা 244গৰাকী লোকে সম্পূৰ্ণৰূপে আৰোগ্য লাভ কৰিছে। 2025-26 বিত্তীয় বৰ্ষত জিলাখনৰ চৰকাৰী চিকিৎসালয়সমূহত সৰ্পদংশনৰ বাবে মুঠ 509গৰাকী লোক ভৰ্তি হৈছিল বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিছে। সৰ্পদংশনৰ ঘটনা ঘটিলে বিলম্ব নকৰাকৈ লগে লগে চৰকাৰী চিকিৎসালয়লৈ আহিবলৈ জনসাধাৰণক জিলা স্বাস্থ্য বিভাগে আহ্বান জনাইছে। অসংক্ৰামক ৰোগৰ আগতীয়া চিনাক্তকৰণ, পৰীক্ষা নিৰীক্ষা আৰু চিকিৎসা ব্যৱস্থা উন্নত কৰাৰ লক্ষ্যৰে বজালী জিলাৰ পাঠশালাৰ শ্বহীদ মদন ৰাউতা মহকুমা অসামৰিক চিকিৎসালয়ত আজি জিলা পৰ্যায়ত পৰ্যালোচনা বৈঠক আৰু প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত নাৰ্ছ, স্বাস্থ্যকৰ্মী আৰু সামূহিক স্বাস্থ্য বিষয়াসকলক অসংক্ৰামক ৰোগ সম্পৰ্কীয় বিভিন্ন দিশত প্ৰশিক্ষণ দিয়া হয়। প্ৰশিক্ষণ কাৰ্যসূচীত 80 বছৰ বা তাতকৈ ঊৰ্ধৰ জ্যেষ্ঠ নাগৰিকসকলৰ ঘৰে ঘৰে গৈ চিকিৎসা সেৱা প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। ডঃ ভূপেন হাজৰিকাৰ কৰ্মৰাজি সংৰক্ষণৰ বাবে 35,37,00,000 টকা ব্যয়ৰ লক্ষ্যৰে কলাক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ এটা সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন। 29 নৱেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত সুধাকণ্ঠৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে কাইলৈ নিৰ্বাচনী অধিসূচনা জাৰি কৰা হ'ব বুলি ৰাজ্যিক মুখ্য নিৰ্বাচন বিষয়াৰ প্ৰকাশ। অহা বছৰৰ পৰা কৃষকসকলক ব্যাপক হাৰত অগৰৰ পুলি বিতৰণ কৰা হ'ব বুলি কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাৰ মন্তব্য। আৰু চলিত বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ফেব্ৰুৱাৰীত অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত।
4: श्रोताओं, ये आकाशवाणी का हाफलोंग केंद्र है। अभी आप सुन रहे थे आकाशवाणी के गुवाहाटी केंद्र से संध्या आंचलिक बातोरी। जारी रखते हैं आज के स्थानीय भाषाओं के कार्यक्रम को। अब समय हो गया है दिमासा कार्यक्रम का। सुनते हैं हरेंद्र फोंगलो और उनके साथियों की आवाज में लोकगीत।
5: सबके लिए सामाजिक सुरक्षा अटल पेंशन योजना, मोदी जी का संकल्प।
6: योजना उन नौजवानों के लिए है ताकि आप जब 60 साल के होंगे आपको कभी किसी के सहारे की जरूरत न पड़े, आप अपना बुढ़ापा भी गौरव के साथ बिता सको।
5: अब तक इस योजना से 9,50,00,000 से अधिक लाभार्थी जुड़ चुके हैं। अगर आप भी 18 से 40 साल की उम्र के हैं तो मासिक अटल पेंशन सहित योजना के 3 गारंटीड फायदों की जानकारी के लिए अपनी बैंक शाखा से संपर्क करें।